0: माननीय प्रधानमंत्री श्री नरेंद्र मोदी 20 जून को हुगली पश्चिम बंगाल से प्रधानमंत्री किसान सम्मान निधि की 23वीं किश्त जारी करेंगे। इसके तहत 9 करोड़ 44 लाख से अधिक किसानों के खातों में 18,880 करोड़ रुपए से अधिक की सम्मान राशि सीधे हस्तांतरित की जाएगी। पीएम किसान की इस किश्त के साथ ही किसानों को हस्तांतरित कुल राशि 4,46,000 करोड़ रुपए से अधिक हो जाएगी, जो करोड़ों किसान परिवारों को आर्थिक संबल प्रदान कर रही है।
1: শুনলেন বিভিন্ন শিল্পী কণ্ঠে নজরুল গীতি, আকাশবাণী মুর্শিদাবাদ। এখন অনুষ্ঠান সম্পর্কিত ঘোষণা। কিষাণবাণী লাইভ ফোন ইন অনুষ্ঠান প্রতি মাসের প্রথম ও তৃতীয় বৃহস্পতিবার প্রচারিত হয় বিকেল 5:30 থেকে। জুন মাসের তৃতীয় বৃহস্পতিবার অর্থাৎ আজ 18 জুন বিকেল ঠিক 5:30 কিষাণবাণী লাইভ ফোন ইন অনুষ্ঠানের বিষয় কৃষি যান্ত্রিকীকরণ। বিশেষজ্ঞ হিসেবে উপস্থিত থাকছেন জেলার কৃষি দপ্তরের যুগ্ম কৃষি অধিকর্তা পার্সোনাল ডক্টর শুভময় সিনহা। এই বিষয়ে প্রশ্ন থাকলে ফোন করুন এই নম্বরে 9434921300। ঘোষণাটি শেষ হল। আকাশবাণী মুর্শিদাবাদ।